हाय, पल पल हर पल वसत लीजिए खसों दौर सोनू निगम एंड श्रेया घोषाल. Uit de film Suraj komt het volgend liedje via Radio SBS. Gezongen door Mohammed Rafi. Komt. Bahar op Hulbersau. Mera Mehbubaya hai.